দি থাকিবি কৈ কিনে আপোনাৰকে মাং কৰি কিনে দোসৰা গীত বজাই দি আছে আৰু প্ৰগ্ৰামত এইবাৰ দোসৰা গীত দি আছে বিশাল দাতলানী আৰু জাৰা খান লগা ৱাস্তে ফিল্ম কৈ জানে না

0: পুল বাৰী টু কচুজি ক্ৰাউন টু ৰাজু পইণ্ট। ৰাজু পইণ্ট আৰু চেঞ্চেছ পইণ্টটোৰ মাজতে আছে বোলে নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড বি ট্ৰাফিকটো মডৰেট আছে আৰু দুচৰ ৰাস্তা ল' পাৰিব চেঞ্চেছ পইণ্ট টু এন এইচ এ কে। হাই স্কুল জংচন আৰু চেঞ্চেছ পইণ্টৰ মাজতে নৰ্থ বাউণ্ড ডাইৰেকশ্যনে ট্ৰাফিকটো মডৰেট আছে আৰু চাউথ বাউণ্ড ডাইৰেকশ্যনে ট্ৰাফিকটো লাইট দেখাই আছে। আগকো আলাগ্ৰাচান ল'ব পাৰিব বিলিকাম ৰোড ডি পি এছ নলিবা হাই স্কুল জংচন টু টি মডেল ৰোড। এনএচকে জংচন আৰু চেঞ্চেছ পইণ্ট মাজতে হ'লে নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড বি ট্ৰাফিকটো লাইটে আছে। এইটো আছে আপুনি আনি দিয়া শুনিলে ৰিয়েল টাইম দি কহিমা ট্ৰাফিক লাগে জানকাৰী আনি দিয়া আছে আকাশবাণী কহিমা ইন কলাবৰেশ্যন উইথ কহিমা ট্ৰাফিক পুলিচ। আকৌ টাইম টাইম দিয়ে আমি খানিটো ট্ৰাফিক আপডেটছো ৰিয়েল টাইম দি আপুনি খানকি দিয়া হ'ব তো এফ এম ট্ৰেক বেণ্ড টিউনিং কোনা শুনি থাকিবি। এতিয়া আগে ভৰাই ইনা প্ৰগ্ৰাম আনি দিবলৈ আছে ৱেষ্টাৰ্ণ মিউজিক।
1: FM Dragoban
2: 103 MHz
1: News, music and entertainment.
2: This is FM Dragoban
1: FM 103 MHz.
0: Hello lovelies, a very very very good morning to all of you. Glad to have you all here with us at Agashwani FM Dragoban at 103 MHz. I'm your Ajay Rongte presenting to you another brand new edition of Ajay's Choice in Western Music. Well, I hope you are here for the music and hopefully the music will help relax and just make your day brighter and better, especially for those of you who are experiencing a lot of rain as of Kohima. We are definitely a little dampened by the weather, but nonetheless, the music and entertainment's coming your way, so stay tuned in. Well, let's play the song Pocket Full of Sunshine. All right, so it's quite ironic on a rainy day, right? But this is the vibe we're going for, right? So Natasha Bedingfield here with the song Angel. And this is the song. I hope you enjoy the music.

0: সব সরকার হেলথ সেন্টারসে বিপি লাগা ফ্রি চেক আপ ট্রিটমেন্ট আর কাও ভাল থাকবা মদব দিয়ে আছে। বিপি লাগা কোনবা সওয়াল থাকিলে টোল ফ্রি নম্বর 1800 116666 কল করবি।
1: এইটো আকাশবাণী এফ এম ট্ৰাগাপেন 110 মেগাহৰ্টজ। এতিয়া সময় টিভি আকৌ আনি দি আছে ৰিয়েল টাইমতে কোহিমা টাউন বিতৰ লগা ট্ৰেফিক আপডেট। মন খোলাৰ পৰা লৈ কিনে পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডেটো হ'লে এতিয়া সময়তে মডাৰেট ট্ৰেফিক দেখাই আছে, কিন্তু চাউথ বাউণ্ডে হালকা হালকা ট্ৰেফিক দেখাই আছে। আলাগ ৰাস্তা ল'বলৈ কাৰণে ইচ্ছা আছে কৰিলে মানে আপোনাৰ খান ল'ব পাৰে অল্ড মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনে জেল কলনি। পি এইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন মাজত লগা ৰাস্তা এতিয়া সময়তে আপোনাৰ খান নৰ্থ বাউণ্ডেড যাইছে কৰিলে মানে ভাৰী ভাৰী ট্ৰেফিক আছে, আৰু চাউথ বাউণ্ডেটো হ'লে হালকা ট্ৰেফিক দেখাই আছে। আলাগ ৰাস্তা ল'ব কৰিলে ল'ব পাৰে পাৰামেডিকেল পৰা লৈ কিনে টি মডেল আৰু আই জি নহ'লে বা লেডিজ মাইল ৰোড। টিচিপি পৰা লৈ কিনে ৰাজু পইণ্ট মাজত লগা ৰাস্তা দিবি নৰ্থ বাউণ্ডে ভাৰী ট্ৰেফিক দেখাই আছে, কিন্তু চাউথ বাউণ্ডে মডাৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো আছে কিন্তু মাজতে আছে। আলাগ ৰাস্তা ল'বলৈ ইচ্ছা আছে কৈলে মানে আপোনাৰ খান ল'ব পাৰে টিচিপি পৰা লৈ কিনে ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট আৰু ফুলবাৰীৰ পৰা লৈ কিনে খুচিজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট। ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডে মডাৰেট ট্ৰেফিক দেখাই আছে, কিন্তু চাউথ বাউণ্ডে ভাৰী ট্ৰেফিক দেখাই দি আছে। আলাগ ৰাস্তা ল'ব কৰিলে ল'ব পাৰে চেঞ্চেছ পইণ্ট পৰা লৈ কিনে এন এইচ এ কে হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডেটো হ'লে মডাৰেট ট্ৰেফিক দেখাই আছে, হ'লেবি চাউথ বাউণ্ডে হালকা হালকা ট্ৰেফিক দেখাই আছে। আলাগ ৰাস্তা ল'ব কৰিলে ল'ব পাৰে বিলিগ্ৰাম ৰোড পৰা লৈ কিনে ডি বি এছ নহ'লে বা হাইস্কুল জাংচন পৰা লৈ কিনে টি মডেল ৰোড আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজতে নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা দিবি হালকা ট্ৰেফিক দেখাই আছে। এইটো থাকিছে ৰিয়েল টাইমতে ট্ৰেফিক আপডেট। শুনি থকা চববিলাক আপোনাৰ খান জুৰি থাকিবি প্ৰগ্ৰাম লওঁতে আকৌ বি আনি দিয়া হ'ব ৰিয়েল টাইমতে ট্ৰেফিক আপডেট।
2: Online applications are invited from unmarried men and women candidates for grant of short service commission in executive, education and technical branch. Last date for submission of online application is 27 July 2026. For more details, visit www.joinindiannavy.gov.in. The Indian Navy, combat ready, cohesive, Atmanirbhar.
3: FM Tragoban
4: 103 MHz.
3: News, music and entertainment.
4: This is FM Tragoban
3: FM 103 MHz.
1: জি হ্যাঁ, আপনার কানে শুনে আছে আকাশবাণী এফ এম ট্ৰাগাপেন 110 MHz। শুনে থাকা সববিলাক আপনার খান সবকে স্বাগত করে আছে আমি খালা প্রোগ্রাম হিন্দি ফিল্মি গীত প্রোগ্রামটি লাইভ ফোন ইন। জি হ্যাঁ, আপনার খান যদি এই প্রোগ্রামটি আই কিনা সামিল হয়ে কিনা আপনার খালা পছন্দিতা গীত খান শুনি বলে মন আছে কইলে মানে ডায়ল করবি, নম্বর আছে 0370 224 3036। নম্বর আকো কই দিয়ে আছে 0370 224 3036। এইটো নাম্বাৰতে ডায়েল কৰিবি, মই লগতে বাতচিত কৰিবি আৰু মই ইয়াতে পৰা আপোনাৰ খান শুনিবলৈ মন থকা পচন্দ গীতটো বজাই দিয়া হ'ব। তো মই আপোনাৰ খান লগা কলছ ৰখি থাকিব, এইটো সময়তে শুনিব পাঠশালা ফিল্ম কি গীত গাই আছে চালিম মৰ্চেণ্ট।

0: हेलो
1: हेलो दीदी।
0: जी, कवि कौन को आसे?
1: मैं दीदी माजुली पर देवाशीष हजरीका कोई आसे।
0: के দেৱাশীষ কেনেকা আছে? বহুত দিন পাছতে আৱাজ শুনি কিনে ভাল লাগি আছে।
1: দিদি ভাল আছে, আপুনি ভাল আছে?
0: বেছি বেছি
1: মানে কল কৰি থাকো, লাইনটো বহুত মুস্কিল পাব কাৰণে।
0: হয়তো সব মানুহ বি কল লাগাই না, এইটো নিমিতে নালাগে তাক, আপনার খান কল লাগাই থাকিব লাগে। তো কবি আজি কি গানা শুনিবলৈ?

0: তালৈলে অল্ড মিনিষ্টাৰ্ছ হিল পৰা জেল কলনি পি এইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন এতিয়া নৰ্থ বাউণ্ড হৈলে হালকা ট্ৰাফিক আছে কিন্তু চাউথ বাউণ্ডে হেভি ট্ৰাফিক দেখাই দি আছে এতিয়া দুচৰা ৰাস্তা হৈলে পাৰা মেডিকেল পৰা টি মডেল পৰা আই জি ৰাস্তা নহলে বা লেডিজ মাইল ৰোড টি চি পিৰ পৰা লৈ কিনা ৰাজু পইণ্ট এতিয়া নৰ্থ বাউণ্ডে মডৰেট ট্ৰাফিক আছে কিন্তু চাউথ বাউণ্ড হৈলে হালকা ট্ৰাফিক দেখাই আছে দুচৰা ৰাস্তা হলে বক্স কাটিং এনে ঠিকে পৰা চেঞ্চেছ পইণ্ট নহলে বা ফুলবাৰী খুচিজি গ্ৰাউণ্ড পৰা ৰাজু পইণ্ট ৰাজু পইণ্ট পৰা লৈ কিনা চেঞ্চেছ পইণ্ট এতিয়া নৰ্থ বাউণ্ডে মডৰেট ট্ৰাফিক আছে কিন্তু চাউথ বাউণ্ড হলে হেভি ট্ৰাফিক দেখাই দি আছে দুচৰা ৰাস্তা হলে চেঞ্চেছ পইণ্ট পৰা এন এইচ এ কে হাইস্কুল জাংচন পৰা লৈ কিনা চেঞ্চেছ পইণ্ট এতিয়া নৰ্থ আৰু চাউথ চাইছে কৈলে নৰ্থতে হালকা ট্ৰাফিক আছে কিন্তু চাউথ বাউণ্ডে মডৰেট ট্ৰাফিক আছে দুচৰা ৰাস্তা হলে বিলি গ্ৰাহাম ৰোড ডি বি এছ নহলে বা হাইস্কুল জাংচন পৰা টি মডেল ৰোড এতিয়া এন এইচ এ কে জাংচন পৰা চেঞ্চেছ পইণ্ট নৰ্থ আৰু চাউথ বাউণ্ড দুইটা বি হালকা ট্ৰাফিক আছে এতিয়া নিউজ হেডলাইনছ Governor Nand Kishore Yadav reviews implementation of key scheme under Tribal Affairs Department, development projects and progress of Eklavya Model Residential Schools. Governor Nand Kishore Yadav emphasizes timely execution, transparency and inclusive development for the welfare of tribal communities. School Education Department facilitates 56 meritorious indigenous scheduled tribe students under CM Meritorious Student Fellowship for outstanding performance in HSLC exam 2026. ATI, in collaboration with Department of Personnel and Administrative Reforms, conduct two-day workshop on prevention, prohibition and redressal of sexual harassment of women at workplace. India-Australia signed landmark deal on uranium supply and dedicated critical minerals corridor. Australia-India partnership on cyber critical technologies and supply chains becomes operational. Prime Minister Narendra Modi holds annual summit with his Australian counterpart Anthony Albanese in Melbourne, says a bilateral relationship entered an expansive era anchored in deep mutual respect. Vice President C.P. Radhakrishnan unveils National Mission for Sustainable Use of High Sea Fishery Resources in Bhupaneswar. Government supports distribution of around 22 lakh agricultural machines worth 9,404 crore rupees to farmers so far across country under the submission on agriculture mechanization. Meeting of BRICS Transport Working Group begins in Nagpur as part of third BRICS Transport Ministers meeting under BRICS 2026 chairship of India. India and Myanmar discusses bilateral security cooperation and review progress under bilateral dialogue mechanism. Turning to sports, second edition of Inter Khelo India Centre Archery and Tournament held at St. Xavier's College, Jalukhi. Special Olympic Bharat Nagaland and Lions International in collaboration with Development Association of Nagaland organizes Unified Competition 2026 in Chumukidima. An India contingent announced for Pickleball World Cup 2026 to be held in Vietnam. That is all we have in these news headlines.
1: FM Tragoban 103 MHz. News, music and entertainment. This is FM Tragoban. FM 103 MHz.
2: Online applications are invited from unmarried men and women candidates for grant of short service commission in executive, education and technical branch. Last date for submission of online application is 27 July 2026. For more details, visit www.joinindiannavy.gov.in. The Indian Navy, combat ready, cohesive, Atmanirbhar.
0: Welcome back, my dear listeners. This is the time for local artist program, and for this evening's local artist, we bring to you Oren with his beautiful tracks. So I hope you guys have a good time.

এতিয়া হাই ডেন্সিটি প্লেণ্টিং ইন কিৱি ফ্ৰুট এইটো ওপৰতে কিছুমান কথা কৈ দি আছে। কিৱি ফ্ৰুট ভাল পৰা ওলাবলৈ নিমিলে উইণ্টাৰ লগা সময়তে মিনিমাম তাপমান হ'লে বি 4 পৰা 44 ডিগ্ৰী চেলচিয়াছ আৰু 5.56 ডিগ্ৰী চেলচিয়াছ ইমানটক লাগে আৰু মেক্সিমাম তাপমানটো হ'লে 13.89 ডিগ্ৰী চেলচিয়াছ পৰা লৈ কিনে 15.56 ডিগ্ৰী চেলচিয়াছ ইমান লাগে আৰু গৰম দিনতে হ'লেতো সবচে কমতি হ'লে বি 13.33 ডিগ্ৰী বা লৈ কিনে 13.89 ডিগ্ৰী চেলচিয়াছ ইমান থাকিবলৈ লাগে আৰু মেক্সিমাম তাপমানটো হ'লেতো 23.89 পৰা লৈ কিনে 25 ডিগ্ৰী চেলচিয়াছ ইমান থাকিবলৈ দৰকাৰ আছে আৰু সদায় চাওঁ বৰষুণ পানী গিৰিয়া এইটোতো 130 পৰা লৈ কিনে 163 চেণ্টিমিটাৰ ইমান থাকিবলৈ লাগে আৰু ৰিলেটিভ হিউমিডিটিটো 76 পৰা লৈ কিনে 78% এনেয়া থাকিবলৈ লাগে আৰু এইটো ভাইনটো হ'লেতো ভাল পৰা উঠিবলৈ নিমিলে ঘাঁহ হেল্থ ভাল ওলাবলৈ নিমিলে মাটিটো হ'লেতো নিচেতক খুন্দি কিনে থাকিবলৈ লাগে আৰু মাটিটো মৌ থাকিয়া আৰু সদায় অলপ অলপ বীজি থাকিয়া এনেয়া মাটি দে ভাল পৰা ওলাই থাকে আৰু বেছি ভাৰী মাটি হৈছে বুলি বি পানী সদায় জমা হৈ থাকিয়া এইটোতো ভাল নাই খিয়াংচি প্ৰভিন্স চাইনাতেতো হ'লেতো কিৱি লা ঘাঁহ এইটো সান্দু হ'লেতো ব্লেক উড আৰ্থ এনেয়া দি ওলাব পাৰে আৰু পাথৰ আৰু লাল মাটি এইটোৰে দি ভাল পৰা ওলাই থাকে কিৱি লা ঘাঁহ এইটোতো হ'লেতো বেছিভাগটো হ'লেতো ফুল পৰা মৌ খান পৰা লৈ কিনে ছেল্ফ পলিনেট কৰি দিয়া ইনচেক্ট পলিনেটেড এনেয়াৰ পৰা ওলাই থাকে ছিংগল ৰ' প্লেণ্টিং এনেয়া তাৰিকাটোতো হ'লেতো যদি 5টা মাইকী ভাইন আছে হ'লেতো 1টা মতা ভাইন নলবি ঘাঁহ এইটোতো লগাবলৈ লাগে কিৱি লা খেতি বাৰী কৰি আছে হ'লেতো 10টাৰ পৰা 12% নিচিনা ভাইনছটো হ'লে মতা হ'বলৈ লাগে এইটোতো হ'লে 8টাৰ পৰা 9টা মাইকী ভাইনছ নলবি ঘাঁহ লা মাজতে 1টা মতা ভাইনটো থাকিবলৈ লাগে আৰু ফুল ওলা লা সময়তে এইটো হানবি চাই কিনে ৰাখিবলৈ লাগে এনেয়া কৰিয়াৰ পৰা মতা আৰু মাইকী লগা ঘাঁহবোৰ এইটো সানটো কৈ চাই কৰে মাইকী ঘাঁহ খানটো হ'লেতো নেক্টাৰ নাওলায় 1টা হেক্টৰতে কমচে কম 8টা মৌ লগা ঘৰ বনাইছো হ'লেতো ঠিক পৰা এইটো পলিনেশ্যনটো ওলাব পাৰে কিৱি লগা ঘাঁহ নহ'লে বি ৰুচি এইটোকে উঠিবলৈ নিমিলে টি বাৰ এইটো ৰাখিবলৈ দৰকাৰ আছে এইটো টি বাৰটো হেঙিং কাৰ্টেইন এনেয়া 1টা থাকে হাৱা আয়া লা সময়তে ভাইন্স খানগে হিলা হিলি কুৰিয়া এইটো ৰখাবলৈ নিমিলে মহান ড্ৰপ টি বাৰ এইটো বি লাগিবলৈ লাগি যায় আৰু আলাগটো হ'লে উইং টি বাৰ আৰু দোচৰাটো ডাবল টি বাৰ এনেয়া কৈ কিনে লগাবলৈ দি লাগি আছে কিনিম দে হ'লেতো হাৱা বেছি জ্বৰ পৰা আহিছে হ'লেতো ভাইন্স খান হিলা হিলি কুৰিয়াৰ পৰা কিৱি লা টেঙা ফুলকে জোখম কৰি দিয়ে এইটো নিমিলে খালি টি বাৰ নহৈ কিনে ড্ৰপ টি বাৰ উইং টি বাৰ ডাবল টি বাৰ এইটো খান ঢালিবলৈ দৰকাৰ আছে আৰু দোচৰা তাৰিকা 1টাটো পাৰগোলাছ কৈ থাকে কিন্তু এইটো পাৰগোলাছ এইটোতো হ'লেতো তাৰ লগা ষ্ট্ৰাকচাৰ এইটোতো হ'লে বেছি দাম আছে হ'লে বি তাৰ লগা হচল এডভান্টেজ এইটোতো হ'লেতো পাৰগোলাছ লা ষ্ট্ৰাকচাৰটোতো হ'লে

0: kiwi la tinga phu khan ge bachai ne rakhe hawa ekdom jobra ishe gule bi kiwi la tinga phu ge jokhom krule nadie kinim de hule du alak alak point te support itu bishi thakia karne tinga phu ke bachai ne rakhi thake age de kwanishna kiwi la ghas itu du hule du mati niche to khundi ne thakia mul thakia ulop ulop biji thakia aro mati panin tani ne narakhia aro mihin thakia mati itu sobse bishi bhal ase aro mati bhari hoine hodai pani tani ne rakhi thakia inia mati ditu bhal na ulai aro age te kwa nishna single row planting inia hande hoile do pasta maiki jodi pasta maiki gas dali ase ule do ekta mota gas dali ule dorkar ase commercial plantings inia hande do hoile do 10 bra 12 percent du hoile do mota laga vines itu lagawle lage itu du hoile do jodi muhan atta bra nota vines pali ase ule do ekta mota ghas tu lagawle dorkar ase aro paryatok tu hoile do muhan itu du hoile do ekta hectare re atta mola ghor banai di shu ule do kiwi laga phu ulai thakia laga somoi de mohan jaine tate bra polen khan uthai gine ta laga bijon itu du alag alag jaga de phekai di u pare ase itia ahakali pas din karne zinboto aro woka district nimde agromet advisory bulletin koi di ase itia ami han khiti bari kuria manuhan hulibe itia dhan la khiti kuria suru hua la sumuya hua ase itu nimide mohan bijon khan du hule du jaigine reliable source bisas ku paria bhau quality la bijon itu han লবলে লাগে আৰু ইটো জাতি হান্দু ভালুম থ্ৰী ভালুম ফ'ৰ ভালুম ফাইভ এইটো হান লগাইছোঁ বোলে ভাল আছে গ্ৰীণ গ্ৰাম খান্দু হ'লে প্ৰতাপ ইটো জাতি ল'বলে লাগে আৰু মুকাইদু হ'লেতো আৰ চি এম 76 কম্পজিট ভেৰাইটি এইচ কিউ পি এম 5 আৰু এইচ কিউ পি এম 2 হাইব্ৰিড এইটো হান লগাইছোঁ বোলে ভাল আছে আৰু চিচামি খান্দু হ'লেতো চি ইউ এম এছ 17 আৰু প্ৰাচী ইটো জাতি খান চাই কিনে লগাইলে ভাল আছে আৰু এতিয়া খেতি খান দে লাইট ট্ৰেপছ আৰু ফেৰমন ট্ৰেপছ এইটো খান লগাই দিবলৈ লাগে এইটো খান লগাৰ পৰা পাক পোকা এইটো হাঙে ৰখাই দিব পাৰে সদায় খেতি দুহিলেতো চাফা ইনিয়া ৰাখি থাকিবলৈ লাগে আৰু এতিয়া মুকাইলা খেতি বাৰী কৰিয়া মানুহ খান হলিবি ফল আৰ্মি ৱৰ্ম এইটো বেছি ওলাই থাকে এইটো নিমিলে ফেৰমেন ট্ৰেপ এইটোতো খেতিৰে লগাই দিছে বোলেতো ভাল আছে আৰু চমুই চমুইদে চাই কিনে কেৰা তাৰ লগা আন্দা খান ইটো খান বি চাই কিনে নিজৰ চিঙিনে ফেকাই দিবলৈ লাগে আৰু এতিয়া মৰ্চা লাখেতি বাৰী কুৰিয়া মানুহ খান হলিবি মৰ্চা লাখেতিৰে ফুল ধুৰিয়া চুৰু হোৱা আছে আৰু ইনিয়া লাহা চমুইদে লিফ কাৰ্ল লাহা ভাইৰাছ লিফ মানে পাতা এইটোতো হলেতো ডি ফৰ্ম হৈ যা তাৰ লগা শ্বেপটো বিয়া হৈ যা
1: WFM Dragoban
2: 103 MHz
1: News, music and entertainment
2: This is FM Dragoban
1: FM 103 MHz

0: मुक्त भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जीत और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
0: जन जन का रखे ध्यान, टीबी मुक्त भारत अभियान।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: FM Dragoban 103 MHz. News, music and entertainment. FM 103 MHz. Good evening, listeners. It is Akashvani Kohima. FM Dragoban 103 MHz. Prapnikan program Huniase. Aritia Huniwabo Hindi Film Gun Program SMS Request. That is Apna Loki Person Korea Hindi Film Gun Program. আপনি খান লাগা পছন্দিতা গানা লিখি কিনা পঠাই দিবি, মই আপনি খান কারণে বজাই দিব। লিখি কিনা পঠা টাইমতে আপনি খান ফিল্ম লাগা নামটো ঠিক ঠাক লিখি দিবি, আর যদি জানি আছে কলে টাইটল অফ দ্য সং ইতিবি ঠিক ঠাক লিখি কিনা পঠাইলে বেশি ভাল কিনে জানাই দিয়ে আছে। আর লিখি কিনা পঠাব কারণে নম্বর আছে 9436805333। মই আরও একবার কই দিয়ে আছে 9436805333। আর কোড আছে FM স্পেস এইচ, FM space H লিখি কিনা আপনি কেন এই নম্বর ডায়ল করি কিনা লিখি কিনা পঠাই দিব পারে। কই দিয়া নিচিনা এই গানা লাগা নাম আর ফিল্ম লাগা নামটোয়ে ঠিকঠাক লিখি কিনা পঠাই দিবি, এতে আপনি কারণে বিচার বলে ইজি হব আর মই আপনি কারণে বাজাই দিয়া হব। ওয়েল, আর জি জেকব আপনি সবকে ওয়েলকাম করে আছে, স্বাগত করে আছে, নমস্তে আর সালাম কইনে জানাই দিয়ে আছে। তো মই আপনি লাগা মেসেজ রুখি থাকা টাইমতে মই পয়লা গীত একটা বজাই দিয়ে আছি, আশে ভোসলে লেখা ওয়াস্তে ফিল্ম আছে ডন, ডন হলে বি তো পুরোনা অল অল ডন তো আছে, অমিতাভ বচ্চন থাকিয়া লাগা ফিল্ম আছে, এই গীত এটা শুনি কিনা এনজয় করবি পয়লা।

প্ৰগ্ৰামটো একো শুনিব আৰু এইটো গীতকাৰণে লিখি কিনে পঠাই আছে শ্ৰীপাল গোয়াল বাহাদুৰ গাৰ হাৰিয়ানাৰ পৰা লিখি কিনে পঠাই আছে। তাই কায়ামাত ফিল্ম লগা ফিল্ম পৰা কায়ামাত ফিল্ম পৰা গানা মাঙি আছে ৱো লড়কী বহুত য়াদ আতি হে। থেংক ইউ ছ' মাছ শ্ৰীপাল গোয়াল জি ফৰ ইয়ৰ মেছেজ। কিছি কো তো য়াদ বহুত আতা হোগা ইছলিয়ে য়ে গানা আপনে মাঙা হে, তো মে বজা কে के मन हल्का कर देने के लिए बजा रहे हैं, तो सुन के आनंद लीजिए। वेल थैंक यू सो मच श्रीपाल गोयल जी, तो सुन के आनंद लीजिए। वेल लिसनर्स का नीति होनी वो तो गीत कुमार शानू और अलके एक निकल का वास्ते फिल्म से कयामत।

0: Hello? Hello?
1: Hello?
0: Hello?
1: Hello?
0: Hey, good evening.
1: Good evening.
0: Welcome to Akashvani.
1: Thank
0: 얼른 들어와서 탁으로 빨와.
1: you. Don't you know, you are my best friend, and I'm not ready, you know.
0: 아차, 홀리웨이 뿌일라 어우니 라가 가난 나보자고 대 어우니 콘코하세구이 디위나
1: 나 나무 구벌레게.
0: 로쿠플레 코트바 코하세
1: 고이마.
0: 고히마
1: 블랙
0: 서플라이 콜로니 아이 또 미시오 소레스도 호이나 또 에데이 졸리 푼친 스테이션 데이 자비 에니웨이 사 하하 এতে আহি না মই লা ফোন না যা হৈছ এই না কি না না মই এই গান তো হা
1: মন থাকি আলি আৰু কেতিয়াবা লাগি যায়
0: এই কিলে চৰম লাগিব কোন আপুনি আন কাৰণে এইটো ফোন লাইভ ইন প্ৰগ্ৰামটো ৰাখি আছে আৰু মই খান বি আপুনি আন বাইনিয়া কল কৰি না মই হান অদে কথা কৰিলে মান বি বেছি খুচি পাই না হয় ন বেশি বাল বেশি বাল এটা আউনি লাগানা তো বিচারে আছে রুখি দে ওকে তো আউনি আজি রাতে এইটো গানা তো কোন কোন কে ডেডিকেট করলে আছে আচ্ছা তো ভাত খাইস না খা নাই ঠিক আছে ঠিক আছে তো আজিকালি ৱৰ্ল্ড কাপ চাচ না নাই উনি আন দ টাইম পাই নাপায় হয় হয় হয় হলে এক্সাম খতম হৈ যা আছে এতিয়া চামাৰ ব্ৰেক পি আহি যা চলা হয় হয় কেতিয়াবা তো মই আমাৰ খান হলিবি মানুহে আছে সদায় দিন খালি কাম কৰিব বাচ্চা চাব ঘৰ চাব এইটো এইগুলা নহয় নিজৰ কাৰণে বি ভাবিব লাগে কেতিয়াবাতো না নিজৰ কিবি মৰম কৰিবি আয়া মই ইনা ক'লে মইলা বাচ্চা খান কাৰণে ইনাবি কোৱাবি ভালে আছে হলিও কেতিয়াবা তো আপুনিবি আপুনিলা ড্ৰিমছ খান থাকিব আপুনিবি কি কৰো মন আছে কেতিয়াবাতো নিজৰ কিবি মৰম কৰিবি নিজকে টাইম দিবি দেই আচ্ছা অল ৰাইট ঠিক আছে মই হান যাই না আপুনি লা গানাটো শুনিলোঁ হ'ব এনজয় কৰিবি থেংক ইউ চ' মাছ ফৰ কলিং এফ এম ট্ৰেক বেন গুড নাইট
1: গুড নাইট
0: ৱেল মাই ডিয়াৰ লিচনাৰ্ছ লেটছ গ' হেড এণ্ড লিচন টু দিছ ট্ৰেক দিছ ইজ ডন উইলিয়াম উইথ ইয়'ৰ মাই বেষ্ট ফ্ৰেণ্ড

0: Hello.
1: Hello. Good evening, Didi.
0: Good evening. Welcome to FM Tragoban.
1: Thank you. Thank you. I am calling from Sonitpur, Assam. Amal Basmatari.
0: Okay. Amal ji, kini ka se?
1: Bahut bhal ase.
0: Aru aji laga din kini ka thakise?
1: Aji laga din te olop garam hoi kina thakisile. Etia to rain enjoy kori ase ho.
0: Oh, bishibal. Rain ahile to kiman garam hoilebe etu khushi to na.
1: Hoi.
0: Aji kam korisina kora nai.
1: Aji to morning time pe kam korisile.
0: Achha.
1: Aro din pra aro बच्चा भी राखी बुलागा हो जाइए छोटो बच्चा इतना था कैसे आठ महीना लग
0: होय अब उन्हीं कोई था किसी ना
1: होय
0: किन्हीं का से बच्चा तो भले से बोला
1: भाला थे
0: या बिशी बाल अब उन्हीं बच्चा सावले बिशी बाल
1: अपनी जो इमाम भाल परा नगमिस को था करे बिशी बाल लगे हो
0: सासे अपन अभी बिशी भाल परा नगमिस को था तो कोई दिए दे
1: হয় আপুনি লাগা ৰেডিঅ'তে প্ৰগ্ৰামটো শুনি শুনি জানি যাইছে অলপ চলপ
0: বিশ্বিপাল আপুনি বেছি দিব
1: আগেতেতো একেবাৰে নাগামিজ কথাটো কেনেকুৱা কৰিব বুলি ভাৱনা থাকি কিনে থাকিছিলে এতিয়াতো অলপ অলপ জানি কিনে থাকি আছে হলি বি পুৰা নাজানে হ
0: বেছি ভাল জানিছে এইটো লাও পৰে আৰু কি জানিব কো নহয় ঠিক আছে
1: আৰু দিদি গানাটো ৰেন লগা এটা গানা বজাই দিবি ৰেন এনজয় কৰি আছে যিটো কি
0: ৰেন লগা গানা এটা
1: হয়
0: আচ্ছা ঠিক আছে মই চাব কোনটো গানা হব
1: হয় ভাল পৰা বজাই দিবি একটা
0: এনেকা
1: হয় আৰু আপুনিতো হিন্দী প্ৰগ্ৰাম লগা আহিলে তো বেছি খুচি পাব আমাৰ খান
0: বেছি খুচি আছে আপুনি খানি
1: আৰু আজি হেডফোন দিদি কে না ইংলিছ কথা কৰিলে বেছি ভাল পৰা শুনি যায়
0: আচ্ছা বেছি খুচি বেশি খুশি আছে আপনার খান লাগা মরম তো পাইছি কলে আমার খান বি কাম করে থাকিলে বি একদম মন তো খুশি থাকে না
1: হয় আর আজ তো দিনতে এফএম ট্রেকবেন এফএম তে বাজান আসিলে তো এনেকা টাইমতে কি করিব না এনেকা ভাবি থাকিছে ভাত বি খাবলে মন যা নাই এনেকা হৈ যায় কেতিয়াবা তো প্রোগ্রাম তো শুনিব না পালে মানে ভাল না লাগে
0: হয়তো এনেকা হৈ যায় কি হৈ যায় কেতিয়াবা তো ভাল দিন আহে কেতিয়াবা বিয়া দিন বি আহি যায় মানু লা লাইফ তে দো না
1: হয়
0: হলিবি আমাল জি আপোনাৰ সদায় আমাৰ খান লগতে জুৰি কিনা আমি খান কে ইমান মৰম দে বেছি খুশি আছে এফএম ট্ৰাভেলৰ লগতে এনেকা জুৰি কিনা থাকিবি আৰু আপোনাৰ বাচ্চা আপোনাৰ দুইজন বি ভাল কৰি থাকিবি কৈ কিনা আকৌ একবাৰ কৈ দি আছে মই এতিয়া আপোনাৰ কাৰণে ৰেইন কৈ কিনা এটা গীত দ্য বিটলছ
1: ডেডিকেশ্যন বি কৰিবলৈ থাকি আছে
0: হ'ল যে কৰিবি
1: হয় পয়লা তো ৰখবিলে মেঠা শুনিব
0: শুনি থাকিব তাইবি
1: হয় আৰু বে মন্দিৰা শুনিব আৰু গোৱা পৰা শুনিব ৰমনা আৰু আতুলি কিলিতুলি

প্রোগ্রামটো এইটো গীত শুনিলে আপোনালোকে কুমাৰ শানু আৰু আলকে য়াগ্নিক লগা অৱস্থে ফিল্ম থাকিছে বিজয় পাঠ। প্ৰগ্ৰামটো আকৌ শুনিব আলকে য়াগ্নিক আৰু উদিত নাৰায়ণ লগা অৱস্থে ফিল্ম আছে মোহৰা।

ৱেল পুৰণি গীত ফিল্ম প্ৰগ্ৰাম চেষ্টি শুনিব আপোনালোকে কুমাৰ শানলকা অৱস্থে ফিল্ম আছে কবি হা কবি না আৰু এইটো গীত লগতে প্ৰগ্ৰাম বিশেষ কৰি হ'ব সময় 10 বাজি হোৱালৈকে এফ এম ট্ৰেকুপানটো বন্ধ কৰি দিয়া হ'ব আকৌ কালি পুজোৰ 6 বাজিৰ পৰা চুৰু কৰি হ'ব চ' ওৱান্স এগেইন উইচিং ইউ অল এ ভেৰি গুড ইভিনিং এণ্ড গুড নাইট